0: শ্রোতা বন্ধু, আসুন তো জানি নেবা কেতেক উপযোগী সূচনা। অতিকমরে গোটিয়ে গছ লগাই তার যত্ন নিয়ন্তু, থিলে বন রহিবে জন, জঙ্গল সুরক্ষা জীবন রক্ষা। নিজ আখপাখ পরিবেশকু নির্মল ও সুস্থ রখি অন্যমানঙ্কু সচেতন করান্তু, স্বচ্ছতা হৃদয়ের এক সংকল্প করন্তু। পলিথিন ব্যাগ্র ব্যবহার বদলরে ঝোট বা কপড়া ব্যাগ্র ব্যবহার করন্তু, পানি নষ্ট করন্তু নাহিঁ, জলাশয়ের বিপদজনক জিনিস পকান্তু নাহিঁ, বর্ষা জল অমল করন্তু, সবুবেলে নলকূপর পানি পিয়ন্তু, নাল ও পোখরীর পানি আদৌ পিয়ন্তু নাহিঁ। ঘর বাহারকু যাওতিবা সময়রে ও দরকার নথিবা সময়রে বিদ্যুৎ সুইচ বন্ধ রখন্তু। নিজ যানবাহনগুলিকু নিয়মিত যাঞ্চ করন্তু এবং টায়ার প্রেসর ঠিক রখন্তু। গাড়ি চলাইবা বেলে হেলমেট ব্যবহার করন্তু, মোবাইলরে কথাবার্তা করন্তু নাহিঁ এবং নিশ্চিত ভাবরে ট্রাফিক নিয়ম মানি গাড়ি চলান্তু। সর্বসাধারণ স্থানরে ধূমপান করন্তু নাহিঁ, এহা আইন বিরুদ্ধ অটে। সবুবেলে শান্ত রহিবাকু চেষ্টা করন্তু, অন্যকু ঈর্ষা করন্তু নাহিঁ, অভাব অসুবিধা দারিদ্র্য দেখিলে সাধ্যমতে সাহায্য করন্তু। সূচনাটি এইটি শেষ হেলা। পরবর্তী প্রসারণে প্রথমে সংস্কৃতরে সম্বাদ রিলে করে প্রচার করছু আকাশবাণী দিল্লি কেন্দ্রর, ও পরে পরে ভিন্ন ভিন্ন কার্যক্রম পর্যায়ক্রমে রিলে করে প্রচার করব আকাশবাণী কটক ও সম্বলপুর কেন্দ্রর।
1: ইয়ম আকাশবাণী সম্প্রতি বার্তা শ্রূয়ন্তাম প্রবাচিকা নিধিহি ঝা। आदौ मुख्याः वार्ताः। G7 इत्यस्य नेतारः वैश्विक स्थिरतां सुरक्षा सहकारं बहुराष्ट्रीय संघटित अपराधस्य प्रतिकार प्रयत्नांच केन्द्रीयमानाः घोषणानां श्रृंखलाः स्वीकृतवन्तः। फ्रांस देशस्य एवियान नगरे G7 इति शिखर सम्मेलनेन समं प्रधानमंत्री नरेन्द्र मोदी अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह मेलनं करिष्यति। सः फ्रांस देशस्य भ्रमणं भागत्वेन अद्य सायंकाले पेरिस नगरं प्राप्स्यति। रक्षामंत्री राजनाथ सिंहः भारतस्य सार्वभौमता निर्विवाद्यमिति कथयन् आतंकवादं विरुध्य सर्जिकल स्ट्राइक्स, बालाकोट, ऑपरेशन सिंदूर इत्येतानि च निर्णायकानि कार्याणि इति उदघोषयत्। भारतस्य रक्षोत्पादनं निवर्तमान वित्तीय वर्षे 0.78 लक्षं कोटि रूप्यकाणि अभिलेख्यं यावत् वर्धितं, 2021 वर्षात् 10.1% वर्धितमस्ति। विद्रोह प्रतिरोध कार्याणि अभिलक्ष्य रक्षाबलानि सम्पूर्णे मणिपुरे सजगाः सक्रियाश्च सन्ति। 3 आतंकवादिनः गृहीताः, 26 अवैध अन्तःभूमियानि गुहास्थानानि नष्टानि, अपि च क्रीडावार्तासु